0: तुमको वाह भी
1: पूर्ति जाती तान राजा शांति मना चाहूँ फिरने ना चिकुल कुली मना चाहूँ बहु कमाती हम लाफन रेता रेता ना हम लाफन यार सोशियली ना हम लाफन यार पासलामाना रेता रेत
2: ये चेरम फाओक चेरम फाओक ये सी मनो सबचा मारना ची मनो सबचा लाइंगा लाइंगा Manao zavatra marina e. Tsizy ty tanindrazana ohatrany. Amin'ny fotoana ohatra izao a tokony hoe izao normal izao ny ataony satria manao fanampiana ny mandeha ny fanampiana rehetra fanampiana tanindrazana ohatrany. Dia izao izy izao manao zavatra normal izy izao amin'ny fotoana sarotra izao. Andalovana aretina izao.
3: Be ty tanindrazana marina satria manohana ny firenena manohana an'izao Madagasikara izao dia tiany marina ve ny tanindrazana. Fa raha ohatra tsy nanohana an'izao izy dia mety tsy tiany tanindrazana izy. Le mpanao politika sasany tsy hita mihitsy izao ireny dia hitako hoe tsy tia tanindrazana izy matoa tsy hita amin'izao sarotra. Izao nge ny tokony fanampiana izao ny tokony fanampiana malagasy mihitsy izao. Surtout fa ireny mpitondram-panjakana le rehetrarehetra le mpanao politika dia amin'izao fotoana sarotra izao tokony fanampiana fa matoa izy tsy hita dia mety tsy tia tanindrazana.
4: Anao firesaka mpinam-panjakana tokony iray zao ny mahantra zao ny kamoto dia tsy nanakoaniny dia reripotsinyeny zao ve dia inona ny dikany zao e
5: miaro ny zoom malagasy.
0: Sotra tombokolahy, sotra tombokovavy.